0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, মাদক দ্ৰব্যৰ পয়োভৰ ৰোধ কৰাৰ বাবে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত পুনৰ সংস্থাপন কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। নগাঁও লোকসভা সমষ্টিত উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। নগৰীয়া আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ ব্ৰিটেইনৰ সৈতে অংশীদাৰিত্বৰে কাম কৰাৰ পৰিকল্পনা। ৰাজ্যত মিছন চেনেহজুৰিৰ অধীনত বছৰি 2 টন মুগা উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য। আৰু নতুন দিল্লীত অনুষ্ঠিত চলিত টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়, শৃংখলাত 2-0 ফলাফলত অপ্ৰতিৰোধ্য অগ্ৰগতি। ৰাজ্য চৰকাৰে নিষিদ্ধ মাদক দ্ৰব্যৰ অবাধ পয়োভৰ ৰোধ কৰাৰ লগতে আসক্তসকলক মূল সুঁতিলৈ ঘূৰাই অনাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে। যোৰহাটত দুদিনীয়াকৈ অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনত মাদক দ্ৰব্যৰ ভয়াৱহতাৰ বিষয়ে আলোচনা হোৱা বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত কয় যে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে পুনৰ সংস্থাপন কেন্দ্ৰ স্থাপন কৰা হ'ব আৰু ব্যক্তিগত পুনৰ সংস্থাপন কেন্দ্ৰসমূহ কঠোৰভাৱে নিৰীক্ষণ কৰা হ'ব। তেওঁ কয় যে মাদক দ্ৰব্যৰ সমস্যা অকল আইন শৃংখলাজনিত সমস্যা নহয়, ইয়াৰ সৈতে আসক্তসকলৰ চিকিৎসা, পুনৰ্বাসন, অপৰাধ আৰু আন্তঃৰাজ্যিক তথা আন্তঃৰাষ্ট্ৰীয় সৰবৰাহৰ বিষয়টোও জড়িত হৈ আছে। এই সমস্যাৰ সন্মুখীন হোৱাৰ বাবে চৰকাৰে সমন্বিত ব্যৱস্থা গ্ৰহণৰ দিশত আগবাঢ়িছে বুলি তেওঁ জানিবলৈ দিয়ে। ব্যক্তিগত পুনৰ্বাসন কেন্দ্ৰসমূহৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিষয়টো চৰকাৰী পৰ্যায়ত আলোচনা কৰা হৈছে। তেওঁ লগতে ব্যক্তিগত পুনৰ্বাসন কেন্দ্ৰসমূহ কঠোৰভাৱে নিৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
1: প্ৰতিটো সমষ্টিতে চৰকাৰী উদ্যোগত আমি এটা ৰিহেব চেণ্টাৰ আৰম্ভ কৰিম আৰু প্ৰাইভেট ৰিহেব চেণ্টাৰখিনিক আমি খুব ষ্ট্ৰিক্টলি স্ক্ৰুটিনি কৰিম। কেইটামান দিনত আপোনালোকে শুনিব পাব আমি গভৰ্ণমেণ্টৰ পৰা প্লেন এটা কৰি আছো যাতে প্ৰাইভেট ৰিহেব চেণ্টাৰৰ আৰু প্ৰয়োজন নাথাকে, কাৰণ তেওঁলোকৰ ওপৰত বহুত কমপ্লেইন আছে। তেওঁলোক তাতে ড্ৰাগছ খোৱাৰ এটা ডাঙৰ আড্ডা হৈ যায়, এইটোৰ কমপ্লেইন নিৰন্তৰ আহি আছে। সেইকাৰণে ইয়াৰ ওপৰত যোৱাকালিও আমি আলোচনা কৰিছো।
0: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন বিধায়ক শিৱামণি বৰা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলকে ধৰি কেইবাগৰাকীও প্ৰাৰ্থীয়ে আজি মনোনয়ন দাখিল কৰাৰ কথা। মনোনয়ন পত্ৰ দাখিলৰ বাবে তিনিওটা দলে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাই ভালেসংখ্যক দলীয় নেতা কৰ্মীক লগত লৈ নগাঁও জিলাৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দিব। ইয়াৰ আগেয়ে নগাঁও চহৰৰ দশন স্কুল স্কেলপথাৰত বিজেপিৰ ভালেসংখ্যক সমৰ্থক আৰু কাৰ্যকৰ্তা সমবেত হ'ব। মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱাকে ধৰি শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰিব। কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদল কৰি জিলা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰিব। মনোনয়ন দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাত বিৰোধী পক্ষৰ নেতা ৱাজেদ আলী চৌধুৰী, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকিব। ইপিনে এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে আজি দুপৰীয়াৰ ভাগত মনোনয়ন পত্ৰ দাখিল কৰাৰ কথা। তেওঁ থিং গেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক আৰু কৰ্মকৰ্তাসকলক লগত লৈ মনোনয়ন দিব। দলটোৰ সাধাৰণ সম্পাদক হাফিজ ৱছি আহমেদ, দলৰ আটাইকেইগৰাকী বিধায়ক প্ৰাক্তন বিধায়কেও আজমলক সংগ দিব। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামেও আজি মনোনয়ন দাখিল কৰিব। কেইগৰাকীমান নিৰ্দলীয় প্ৰাৰ্থীয়েও মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা আছে। নগাঁও জিলা প্ৰশাসনে মনোনয়ন দাখিলৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। নগৰীয়া আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ব্ৰিটেইনৰ সৈতে অংশীদাৰিত্বৰে কাম কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ বাবে ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাই, ব্ৰিটিছ উপ উচ্চায়ুক্ত ডঃ এণ্ড্ৰু ফ্লেমিং আৰু ব্ৰিটেইনৰ 9টা আগশাৰীৰ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰতিনিধিৰ সৈতে অসম ব্ৰিটেইন নগৰ আন্তঃগাঁথনি সন্দৰ্ভত এখন বৈঠকত মিলিত হয়। বৈঠকত নগৰীয়া আন্তঃগাঁথনি, পৰিবহণ আৰু যাতায়াত, পানী আৰু আৱৰ্জনা ব্যৱস্থাপনা, জলবায়ু আৰু বানৰ জোৰা মৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা, স্বাস্থ্য আন্তঃগাঁথনি, কাৰিকৰী মান আৰু প্ৰতিষ্ঠানৰ সামৰ্থ্য বৰ্ধনৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত লগতে অসমৰ উন্নীত আন্তঃগাঁথনি, যাতায়াত আৰু যোগাযোগ প্ৰকল্প, দলং, সুৰংগ, নগৰ নৱীকৰণ ইত্যাদি সন্দৰ্ভত ব্ৰিটেইনৰ উপ উচ্চায়ুক্তগৰাকীক অৱগত কৰোৱা হয়। তদুপৰি গোলকীয় পৰ্যায়ত মানসম্পন্ন আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আছে বুলি ব্ৰিটেইনৰ দলটোক অৱগত কৰোৱা হয়। দক্ষিণ পূব এছিয়াৰ

0: দ্বার হিসাবেও ব্রিটেইনৰ সৈতে কাম কৰাৰ ক্ষেত্ৰত অসমৰ সম্ভাৱনাৰ কথাও দলটোক জনোৱা হয়। ৰাজ্যত মুগাৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে ৰেচম, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে কালি উজনি অসমৰ কেইবাখনো মুগা পাম পৰিদৰ্শন কৰে। ৰাজ্য চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ, ৰেচম আৰু দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে ধেমাজি জিলাৰ গোগামুখত থকা ৰেচম পাম পৰিদৰ্শন কৰি পামখনৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে আন্তঃগাঁথনি উন্নয়নৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে ৰেচম উৎপাদক আৰু কৃষকসকলৰ সৈতেও ৰেচম উৎপাদন বৃদ্ধি, নতুন প্ৰযুক্তিৰ ব্যৱহাৰ আৰু পামখনৰ আধুনিকীকৰণৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল কুমাৰ পেগুৰ উপস্থিতিত পৰিষদৰ কাৰ্যবাহী সদস্য, সাধাৰণ সদস্য তথা বিষয়ববীয়াসকলৰ সৈতেও বিশেষ বৈঠকত মিলিত হয়। এই বৈঠকত মিচিং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ বিভাগীয় কাম কাজৰ অগ্ৰগতি, নতুন পৰিকল্পনা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। পাছত মন্ত্ৰীগৰাকীয়ে গোগামুখৰ পশ্চিম বালিগাঁৱত থকা চুমনি পামত উপস্থিত হয়। তাত তেওঁ ধেমাজি জিলাৰ ৰেচম বিভাগৰ দ্বাৰা আয়োজিত সভাত মুগা পালকসকলৰ সমস্যাৰাজি সন্দৰ্ভত মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে কালি ঢকুৱাখনাত বিভাগীয় কৰ্মচাৰী আৰু মুগা খেতিয়কসকলৰ সৈতেও বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে ডোনাৰ মন্ত্ৰালয়ৰ অধীনত কেন্দ্ৰীয় ৰেচম পৰিষদ আৰু অসম চৰকাৰৰ ৰেচম বিভাগে মুগাৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে মিছন নেহজুৰি নামৰ এখন বিশেষ আঁচনি গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে 411 কোটি টকাৰে ৰূপায়ণ কৰিবলগীয়া এই আঁচনিৰ অধীনত বছৰি 2 টন মুগা উৎপাদন বৃদ্ধি কৰিবলৈ লক্ষ্য লোৱা হৈছে। তেওঁ লগতে মুগাৰ সঁচ উৎপাদন বৃদ্ধিত সৃষ্টি হোৱা বাধাৰ কাৰণ চিনাক্ত কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে পাছত ঢকুৱাখনাত মিছন চেনেজুৰিৰ অধীনত স্থাপন হ'বলগীয়া মুগা ৰেচম পৰ্যটন উদ্যানৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। শ্ৰীদৈমাৰীয়ে নিশাৰ ভাগত বিশ্বনাথ জিলাৰ বৰগাঙত নিৰ্মীয়মান এৰী সূতা কটা মিল পৰিদৰ্শন কৰে আৰু মিলটোৰ কাম কাজৰ বুজ লয়। কাম কাজৰ খতিয়ান লৈ মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে।
1: কি বাকী আছে এইটো চাবলৈ আহিছিলো। আমাৰ গোটেই মেচিনাৰী আহি গ'ল স্পান মিলৰ। আমাৰটো কি স্পান মিলটো আমি গভমেণ্টে কৰিমহে, কিন্তু এইটো ৰান কৰিবলৈ আমাক মানে যিকোনো এজেঞ্চি লাগে, যিকোনো পাৰ্টি লাগে, আৰু সেইটো আমি ছেটিং কৰি থৈ দিলে বেয়া হয়। সেইকাৰণে লগে লগে আমি টেষ্টিঙৰ নামত আমি চলাম আৰু সেইটো চলোৱাৰ কাৰণে এতিয়া আমাৰ যিখিনি ছাইণ্টিষ্ট আহিছে চেণ্ট্ৰেল চিল্ক বৰ্ডৰ, তেওঁলোকে কৈছে যে ইমিডিয়েটলি ট্ৰেইনিংটো মানুহখিনি কৰি ৰাখিব লাগে যাতে 2 মাহৰ ভিতৰত ছেটিং আপ হ'ব মেচিনটো, লগে লগে যাতে মেচিনটো অপাৰেট কৰিব পাৰে। গতিকে সেইখিনি কথা আজি আমাৰ ক্লিয়াৰ হৈ গ'ল। তেওঁলোকে 2 এদিনৰ ভিতৰতে আৰম্ভ কৰিব আৰু 2 মাহৰ ভিতৰত চব মেচিন হৈ যাব আৰু মেচিন হৈ যোৱাৰ পিছত আমি ট্ৰায়েল কৰিম।
0: মন্ত্ৰীগৰাকীয়ে ৰেচম শিল্পৰ জৰিয়তে স্থানীয় যুৱক যুৱতীৰ নিয়োগ আৰু স্বাৱলম্বনৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ লগতে অসমৰ এৰী শিল্পক বিশ্ব দৰবাৰত সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে আলোকপাত কৰে। জনতা শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজিক উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হ'ব। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত কাইলৈৰ পৰা 3 দিনীয়াকৈ জুবিন দিৱস উদযাপন কৰা হ'ব। কাইলৈ সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, পৰহিলৈ সাংস্কৃতিক অনুষ্ঠান, 19 ছেপ্টেম্বৰত গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনাৰ ব্যৱস্থা কৰা হ'ব। ইপিনে লখিমপুৰ জিলাৰ হাৰমতীত কালি জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ডিব্ৰুগড়ৰ শিল্পী যদুমণি গগৈয়ে নিৰ্মাণ কৰা এই প্ৰতিমূৰ্তিটো জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গৰ উপস্থিতিত উন্মোচন কৰা হয়। হাৰমতী আঞ্চলিক যুৱ সংঘ আৰু হাৰমতীবাসী ৰাইজৰ যৌথ উদ্যোগত এই প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছে। এই সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে এইদৰে মনৰ ভাৱ ব্যক্ত কৰে।
2: ডাঙৰ এটা প্ৰচেষ্টা হাতত লৈছে ইয়াত আৰু চৰ্চাৰ শিল্পী যদুমণি গগৈদেৱে খুব সুন্দৰকৈ তেওঁলোকৰ এই প্ৰচেষ্টাই আমাৰ সকলোকে আমি আচলতে শলাগিবলগীয়া আৰু আমি সঁচাকৈ কৃতজ্ঞ তেওঁলোকৰ প্ৰতি। আৰু নতুন প্ৰজন্মৰ বাবে তেওঁলোকে যি কৰিব বিচাৰিছে জুবিনক অমৰ কৰি ৰখাৰ এক প্ৰচেষ্টা, আৰু মই ভাবোঁ এই প্ৰতিমূৰ্তি বিভাগৰ লগতে তেওঁলোকে আৰু কিছুমান পদক্ষেপ নিশ্চয় ল'ব। তেওঁলোকে কৈছেও আজি সেইখিনি কৰি যাবলৈ তেওঁলোকৰ ইচ্ছা।
0: আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা শনিবাৰে নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। নগাঁও জিলাৰ জখলাবন্ধাৰ কলিয়াবৰ মহকুমাৰ অসামৰিক চিকিৎসালয়ত নিৰ্মীয়মান 150খন বিছনাযুক্ত নতুন শাখাৰ সম্প্ৰসাৰণমূলক কাম কাজ অহা বছৰ সম্পূৰ্ণ হ'ব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে কালি নিৰ্মীয়মান শাখাটোৰ কাম কাজ পৰিদৰ্শন কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অহা 15-18 মাহৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰা হ'ব।

নতুনকৈ নিৰ্মাণ হ'বলগীয়া শাখাটোত শিশুৰ বাবে আই চি ইউকে ধৰি ভালেমান সুবিধা থাকিব বুলি তেওঁ আশা প্ৰকাশ কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কালি চিকিৎসালয়খনৰ চিকিৎসক আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে মত বিনিময় কৰি সাম্প্ৰতিক চিকিৎসা সেৱাৰ স্থিতি পৰ্যালোচনা কৰে। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছ দলে দলটোৰ 15 জন নেতাকৰ্মীক 3 বছৰৰ বাবে নিলম্বন কৰিছে। ইয়াৰ ভিতৰত আবেদন কৰি টিকট লাভ নকৰা 2 জন নিৰ্দলীয় প্ৰাৰ্থীও আছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশমৰ্মে দলৰ অনুশাসন ভংগ কৰাৰ বাবে এই নেতাকৰ্মীসকলক নিলম্বন কৰা হয়। প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱাই এই নিৰ্দেশ জাৰি কৰে।

0: তিনিখন খেলৰ শৃংখলাত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। 160 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে 14 অভাৰ আৰু 5টা বলত 3টা উইকেট হেৰুৱাই 163 ৰাণ সংগ্ৰহ কৰে। সঞ্জু ছেমছনে 22টা বলত 57 ৰাণ সংগ্ৰহ কৰি শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে অভিষেক শৰ্মাই 19টা বলত 39 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে বেট ধৰি আফগানিস্তানে নিৰ্দিষ্ট 20 অভাৰত 8টা উইকেট হেৰুৱাই 159 ৰাণ সংগ্ৰহ কৰিছিল। দলটোৰ অধিনায়ক ইব্ৰাহিম জৰ্দানে সৰ্বাধিক স্কৰাৰ হিচাপে 33টা বলত 37 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ নীতিশ কুমাৰ ৰেড্ডীয়ে 3টা উইকেট দখল কৰাৰ বিপৰীতে অৰ্জদীপ সিঙে 2টা উইকেট দখল কৰে। ৰেড্ডীক খেলখনৰ প্লেয়াৰ অব দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয়। কাইলৈ দিল্লীৰ একেখন ষ্টেডিয়ামতে শৃংখলাৰ তৃতীয় আৰু অন্তিমখন খেল অনুষ্ঠিত হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: UPIৰ মাধ্যমেৰে ব্যক্তিৰ মাজত লেনদেনৰ ক্ষেত্ৰত ধনৰাশি অধিক হলেও কোনোধৰণৰ মাচুল লোৱা নহয় বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিয়া বাতৰিটো দৈনিক অগ্ৰদূত, অসমীয়াৰ প্ৰতিদিন, অসমীয়া খবৰ কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে শূন্য ব্যৱসায়িক ৰেহাইৰ হাৰ ব্যৱস্থাৰ অধীনত সামৰি লোৱাৰ লেনদেনৰ উপৰি 2000 টকা পৰ্যন্ত ধনৰ আদান প্ৰদান বিনামূলীয়া হ'ব। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন কাকতে UPIৰ মাধ্যমত 2000 টকাৰ অধিক লেনদেনত ভৰিব লাগিব মাচুল শিৰোনামেৰে বাতৰিটো প্ৰকাশ কৰিছে। ৰাজ্যৰ সমগ্ৰ ব্ৰডগজ ৰেল নেটৱৰ্কৰ 100% বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ এটা বাতৰিক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইণ্টাৰনেশ্যনেল ৰাইনো ফাউণ্ডেশ্যনৰ ষ্টেট অব দ্য ৰাইনো প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি 2025 বৰ্ষত অসমত চোৰাং চিকাৰত এটাও গঁড়ৰ মৃত্যু হোৱা নাই বুলি এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে তথ্য সহকাৰে প্ৰকাশ কৰিছে। বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট জিলাৰ লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে অহা 10 অক্টোবৰৰ পূৰ্বে জৰীপ সম্পূৰ্ণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা বাতৰিটোক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে AIUDFএ দলটোৰ সভাপতি বদৰুদ্দিন আজমলৰ নাম ঘোষণা কৰাৰ বাতৰিটোক দৈনিক অসম আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিষিদ্ধ মাদক দ্ৰব্যৰ অবাধ প্ৰয়োভৰ ৰোধ কৰাৰ বাবে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত পুনৰ সংস্থাপন কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ওদালগুৰি জিলাৰ মাজবাটস্থিত বিদেশী ন্যায়াধীকৰণ আদালতৰ ন্যায়াধীশ ভূপেন চন্দ্ৰ পেগুক সোমবাৰে নিশা মাজবাট পশু চিকিৎসা বিভাগৰ অতিথিশালাৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। এই লোকজনৰ বিৰুদ্ধে বিজ্ঞাপন অবিহনে স্থানীয় লোকক চতুৰ্থ বৰ্গৰ চাকৰিত নিয়োগ, BTCত নিৰ্বাচনী আচৰণ বিধি বলবৎ থকাৰ সময়তে নিযুক্তি প্ৰদান, পশু চিকিৎসা বিভাগৰ অতিথিশালাক বাসগৃহ তথা আদালত হিচাপে ব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। মাদক দ্ৰব্যৰ পয়োভৰ ৰোধ কৰাৰ বাবে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিৰে পুনৰ সংস্থাপন কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। নগৰীয়া আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ ব্ৰিটেইনৰ সৈতে অংশীদাৰিত্বৰে কাম কৰাৰ পৰিকল্পনা। ৰাজ্যত মিছন চেনেজৰীৰ অধীনত বছৰি 2 টন মুগা উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য আৰু নতুন দিল্লীত অনুষ্ঠিত চলিত T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়, শৃংখলাত 2-0 ফলাফলত অপ্ৰতিৰোধ্য অগ্ৰগতি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনৰ বাবে সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা, কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন বিধায়ক শিৱামণি বৰা, এ আই ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্ৰ দাখিল কৰে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিত আজি উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হ'ব। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাখনত এই মাহত হ'বলগীয়া ছমহীয়া পৰীক্ষা পিছুৱাই দিয়া হৈছে। চৰাইদেউ আৰু শিৱসাগৰ জিলাত পৰহিলৈ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ'ব। আজি বিশ্ব অৰ্জন দিৱস বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো পালন কৰা হৈছে। যোৰহাট জিলা স্বাস্থ্য সমিতি আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ যৌথ উদ্যোগত আজি যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত 60-দিনীয়া IEC অভিযানৰ শুভাৰম্ভ কৰা হয়। ওদালগুৰি জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত বিদ্যালয় স্বাস্থ্য ক্লাব গঠন সন্দৰ্ভত আজি টংলা আৰু ভেৰগাঁও সমষ্টিৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে শৈক্ষিক কৰ্মশালা অনুষ্ঠিত হয়। বজালী জিলাৰ পাঠশালাৰ জ্যোতিনগৰৰ দ্বীপজ্যোতি পাটগিৰিয়ে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ অধীনস্থ গোডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰত পোষ্ট ডক্টৰেল গৱেষক হিচাপে গৱেষণাৰ সুযোগ লাভ কৰিছে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কাইলৈ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবে বিজেপি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে কাইলৈৰ পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন বিশ্ব অৰ্জন দিৱস উপলক্ষে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অসম শীতলীকৰণ কাৰ্যপন্থা মুকলি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকা কাইলৈ পুনৰ সাক্ষ্যদানৰ নিৰ্দেশ আৰু এছিয়ান গেমছত পুনৰ পদক জয় কৰিব পাৰিব বুলি লাভলীনা বৰগোহাঁইৰ আশা প্ৰকাশ। বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। নগাঁও লোকসভা সমষ্টিৰ উপ

0: উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দেৱাশিষ শৰ্মা, কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন বিধায়িকা শিৱামণি বৰা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে মনোনয়ন পত্ৰ দাখিল কৰে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে বাতৰি যুগুতোৱাৰ পৰলৈ মুঠ 13গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। অন্যান্য প্ৰাৰ্থীসকলৰ ভিতৰত তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম, আৰ চি পি আই আৰ ভিৰ ইনামুল হুদা, নৱৰং কংগ্ৰেছ পাৰ্টীৰ শ্বেখ কৰিমুল্লা, নিৰ্দলীয় প্ৰাৰ্থীক্ৰমে ফাৰুক খান, মনিৰুল হুছেইন, মুস্তাকিম আলন, ছাবিনা ইয়াছমিন, ছাইফুৰ ৰহমান, নজৰুল ইছলাম আৰু প্ৰণৱ কৌশিক আছে। প্ৰাৰ্থীসকলে দলীয় নেতাকৰ্মীসকলক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। বিজেপিৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ সৈতে মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও আজি মনোনয়ন পত্ৰ দাখিল কৰে। তেওঁ ঢিং গেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক আৰু কৰ্মকৰ্তাসকলক লৈ মনোনয়ন দাখিল কৰে। দলটোৰ সাধাৰণ সম্পাদক হাফিজ ৱাছিৰ আহমেদ, দলটোৰ আটাইকেইগৰাকী বিধায়ক, প্ৰাক্তন বিধায়কে আজমলক সংগ দিয়ে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্দিয়াৰ বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা একেৰাহে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈৰ পৰা অহা 17 অক্টোবৰলৈ সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। এই সময়ছোৱাত কুইজ, আবৃত্তি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে কাইলৈ সন্ধিয়া মাটিৰ চাকি জ্বলাবলৈ অসমবাসীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আহ্বান জনাইছে। অসমৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে অৰিহণা আগবঢ়োৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই অৱদানৰ স্বীকৃতিস্বৰূপে প্ৰধানমন্ত্ৰী মোদীক সন্মান প্ৰদৰ্শন কৰিবলৈ তেওঁ আহ্বান জনায়।
1: অহা 17 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিন। আমি অসমবাসী ৰাইজেও প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিশ্চিতভাৱে কৃতজ্ঞতা জনাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ৰাজ্যখনক ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাজ্যলৈ ৰূপান্তৰ কৰিলে। অহা 17 ছেপ্টেম্বৰ তাৰিখে আমি এগচি মাটিৰ চাকিত বন্তি জ্বলাই নিজৰ নিজৰ ঘৰৰ সন্মুখত নামঘৰ, মন্দিৰ বা যিবিলাক উন্নয়নৰ প্ৰতীক, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জৰিয়তে আমি লাভ কৰা অসংখ্য মেডিকেল কলেজ, হস্পিটেল, য'তেই বিকাশ হৈছে তেনেকুৱা স্থানত আমি এগচিকৈ মাটিৰ চাকিৰে বন্তি জ্বলাই ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰিম, যাতে ভগৱানে তেখেতক এটা সুদীৰ্ঘ জীৱন দিয়ে।
0: ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সেৱা সমৰ্পণ মাহৰ অংশস্বৰূপে তামোলপুৰ জিলাতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীসমূহ সুচাৰুৰূপে ৰূপায়ণৰ বাবে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্ত চিমি কৰণে অভিযানৰ অধীনত সংশ্লিষ্ট বিভাগসমূহৰ দায়িত্ব আৰু কৰণীয় সম্পৰ্কে বিস্তৃতভাৱে বুজাই দিয়ে। সেৱা সমৰ্পণ মাহ আয়োজন সন্দৰ্ভত শিৱসাগৰ জিলা প্ৰশাসনেও কাৰ্যসূচী ৰূপায়ণ কৰিব। এই উপলক্ষে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত মৃদুল যাদৱৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত কাৰ্যসূচীসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়। বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো আজি বিশ্ব অজন দিৱস পালন কৰা হয়। এইবাৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে শীতল ধৰিত্ৰীৰ বাবে বিশ্বজনীন ব্যৱস্থা। ৰাজ্যৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগ তথা অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমাজৰ উদ্যোগত খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বিশ্ব অজন দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অসম শীতলীকৰণ কাৰ্যপন্থা উন্মোচন কৰে। ৱৰ্ল্ড ৰিচৰ্চ ইনষ্টিটিউট ইণ্ডিয়াৰ কাৰিকৰী সহযোগিতাত প্ৰস্তুত কৰা এই কাৰ্যপন্থাই ভৱন, উদ্যোগ, শীতলীকৰণ শৃংখল আৰু পৰিবহণ খণ্ডত বহনক্ষম তথা কম খৰচী শীতলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত ভাষণ দি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই

যে শিল্পীগৰাকীৰ নামত তেওঁ কলাগুৰু ফাউণ্ডেশ্যন নামৰ এটা স্বেচ্ছাসেৱী সংস্থা প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ জৰিয়তে তেওঁ বিভিন্ন জনকল্যাণমূলক আৰু সাংস্কৃতিক কাম কাজ কৰি গৈছিল। কলাগুৰুজনাক সুন্দৰ এটি গীতেৰে জুবিন গাৰ্গে শ্ৰদ্ধাঞ্জলিও জনাইছিল, যি গীত তেওঁৰ বহু হাজাৰ সৃষ্টিৰ মাজৰ অনন্য সৃষ্টিৰূপে পৰিগণিত হৈছে। ৰাজ্যৰ থলুৱা জনগোষ্ঠীৰ গীত মাত সুৰবোৰৰ পৰা জুবিনে নিজৰ সংগীতৰ বাবে উপাদান বুটলি ল'ব জানিছিল। মাটিৰ মৰম শুনা সুৰবোৰে তেওঁক বাৰুকৈয়ে আকৃষ্ট কৰিছিল। জনগোষ্ঠীয় ভাষাসমূহত গীত গাই জুবিন গাৰ্গে সেই জনগোষ্ঠীৰ লোকসকলৰ মন জয় কৰিছিল। একেদৰে তেওঁলোকৰ লোকসংগীতৰ সুৰবোৰ নিজৰ গানৰ সুৰৰ সাঁচত ঢালিছিল।

0: জুবিন গাৰ্গ কেৱল যে বিস্ময়কৰ সংগীত প্ৰতিভাই আছিল এনে নহয়, মানুহ হিচাপেও তেওঁ আছিল অতি বহল মনৰ। সবাৰ ওপৰে মনুষ্যত্ব কথাষাৰ যেন তেওঁ কামে কাজে প্ৰমাণ কৰিছিল। জুবিন গাৰ্গ অসমীয়াৰ আবেগ, জুবিন গাৰ্গ অসমীয়াৰ অহংকাৰ, তেওঁক পাহৰা নাযায়। প্ৰতি অসমীয়াই জুবিন গাৰ্গ নামৰ মহান শিল্পীগৰাকীক আদৰেৰে মনত ৰাখিব।
1: দেশৰ লগতে অসমতো পোষণ মেলাৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়তে ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে জিলা পৰ্যায়ৰ অভিকৰণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, মহিলা আৰু শিশু বিকাশ, কৃষি, শিক্ষা, জনস্বাস্থ্য, কাৰিকৰী আদিৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। মাহজোৰা কাৰ্যসূচীসমূহৰ সফল ৰূপায়ণৰ বাবে জিলা আয়ুক্ত কৰবী শইকীয়াই সকলোকে আহ্বান জনায়। বঙাইগাঁৱৰ বৈতামাৰী সংহত শিশু বিকাশ আঁচনি প্ৰকল্পত আজি পোষণ মেলা অনুষ্ঠিত হয়। এই মেলাত অংগনবাড়ী কেন্দ্ৰ কৰ্মীসকলে শিশুৰ বাবে প্ৰয়োজন হোৱা থলুৱা আৰু পুষ্টিকৰ খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰে। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
0: যোৰহাট জিলা স্বাস্থ্য সমিতি আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ যৌথ উদ্যোগত আজি যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত 60-দিনীয়া IAC অভিযানৰ শুভাৰম্ভ কৰা হয়। এই অভিযানৰ মূল উদ্দেশ্য হৈছে HIV এইডছ প্ৰতিৰোধ, প্ৰাৰম্ভিক পৰ্যায়ত এই ৰোগৰ পৰীক্ষা তথা এই ৰোগক লৈ সমাজত থকা কুসংস্কাৰসমূহ দূৰ কৰা। এই অভিযানৰ অধীনত জিলাখনৰ 100খন গাঁও, 40খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু 20খন মহাবিদ্যালয় সামৰি লোৱা হ'ব। অহা 19 ছেপ্টেম্বৰৰ পৰা জাপানত হ'বলগীয়া এছিয়ান গেমছত পদক অৰ্জন কৰিব বুলি বক্সাৰ লাভলীনা বৰগোহাঁয়ে আশা প্ৰকাশ কৰিছে। জাপানত কঠোৰ অনুশীলন চলাই থকা লাভলীনাই আজি সামাজিক মাধ্যমযোগে এছিয়ান গেমছত পদক অৰ্জনত দৃঢ়তা প্ৰকাশ কৰে। বিগত এছিয়ান গেমছত লাভলীনাই ৰূপৰ পদক দখল কৰিছিল। এইবাৰো তেওঁ পদক জয় কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে। নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবে বিজেপি, কংগ্ৰেছ আৰু AIUDFৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে কাইলৈৰ পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন। বিশ্ব অৰ্জন দিৱস উপলক্ষে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ অসম শীতলীকৰণ কাৰ্যপন্থা মুকলি। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকা কাইলৈ পুনৰ সাক্ষাদানৰ নিৰ্দেশ আৰু এছিয়ান গেমছত পুনৰ পদক জয় কৰিব পাৰিব বুলি লাভলীনা বৰগোহাঁইৰ আশা প্ৰকাশ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: इंग्लिश लो जा मैं अकेला पांच ही कल तो निकलो।
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প
2: যোজনা উন নৌজৱানৰ কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিছি কে সহাৰে কি জৰুৰত না পৰে আপ আপনা বুঢ়াপা ভি গৰো কে সাথ বিতা সকো।
1: এতিয়ালৈ এই যোজনাত 9 কোটি 50 লাখতকৈ অধিক লাভার্থী জড়িত হৈছে। যদি আপুনিও 18ৰ পৰা 40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ তিনিটা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
0: ইলাকে আকাশবাণী টিফো নন আর জিং কায়ারলিং আজাই মেঘ কায়ারলিং আজাই মেঘল নন আর তোমার চুকলং প আখ্যায় শিকারী টিসুগুলা প্যান হুট বাং প্রদীপ রংপারং পং চিহু চিপুয়।